0: Bejong Longti Nintin Likung, Kamke Lopti Litin.
1: Bejong Longti Nintin Likung, Kamke Lopti Litin.
2: Jachewi Sengke Namba, Ngana Bejong Longti Nintin Likung, Kamke Lopti Litin. Sanda Chichi Litin Ke, Gege Losa Nyamayin. Tene ta nganzo lontun goma ga nong la ta zawe chani chere se dili ta sunjiba ga zawa rang ga nong la ta ngis ma ten yabi ta sheda go go ga zatsi o te go la nganzo ma ndo di ji dahi jaba ten di jiri tene ta te no nyam da la zoji chere se dili ta lihe jenbi wangbo ga nong la ta sunjiba ga zawa ga nong la shenze kar ji ani yon te la ta nreba kandre jin ze yo pa o ta te ji go ni nganzo ma Nodichi, any Mahiji Matinichi. Ten the Ta, Jemanganola, Kuchiwe Yungabo, Nai Juban Redati. Then a Santa Jenga, the Nai Samba Sheda, the Yusun Nama, Raja Tabasaji Kangaka, Adam Tamioda, Yusini. Or then the Jake, a Tsigan Dinj, Tony, and it's out of the Manjabanzi Patinichi. Ten the Ta, Kurangli, Jemang Yundaganola, and I thought, Tambo then Jedak Chingabong Ninza. The Nishi Dag Chingabong Ninza. Ani ti ji se la ta xie zha dan zhe zha nian jiu zha yu zhu zhi ti ani ji jik tu ani ma nian dun rabu ji ten xia ba ri ta ku ci kurang ni ten lu ti ya ba yi na zhe zha ge che ge to tang pe tang tang yang na zhe zha ge che ge zhu zhi yin ba tang ani ti xiu la yang ani xie zha ge che ge zhu zhi wo ta ti ten xia ba ten zhe ji cha di yu ri tini ta mi se ji che re se di li ta xia tang ka lang ngang zu ta da zhi la lu ni xian ke ji lan cun ba yin jin na zha yi cha ni ku dari ge yunglu ju kwa tang ani yige ge lan ni wa te ni ga de ta chi sa gro ga ko do nyam bo da ji sho su ma lu wa go ji go to ni ani ro ji de ha jang ka chi mo ra bo ji cha de ba re den de yin de ta da te ji lan ni la ko te ji to tang se na mo do ya na dai ju su hi ji da ha jang ka da ka bo ji ji yin za ta ndi ka sa la chi re se de ta she da ta ta je da ni ge ani che ge ju su dāi yōsō tē sōsōma tē tā, jirē gēn tā tā bējī kī tō nī, anī māsā hē jī shībā yī na, anī māng chī wā jī lā hā chāng kā tā pēntū chī mōn rā jī, zō tē chē rī zā tā, yī gē jī lā ngī gō nō lā, anī pēntū chī mōn rā jī yōsā rē jēng dū, tē yī tā tī kō lā, anī mā nō tī chī kē jī. Tā tī gō nō lā, tā tāmbō tī chē rī sē tī lā tā, yōsō nāmā rā lā jī sē, wā tā tē rī, tā yōsō nāmā rā lā jī sē tī lā tā nē rā jī kā sē lā, Ani jinju na ma ra la ta tesu ge jisa la ani njadak che kaya ta jaku jo jaku reze ari ta tegu nola tambo jinju na ge jisa la ani kaya ta jaku jo tobi peje ji gaba yina tani zenden je zhmas tani laden je che taba ta ndi gasa la kaya ta jaku jo de ganga parda jayo reze dili ani zhmas ya de lang zenden se ya wo dini ji parda jayo reze Kaadi zindin dan zhmaas yaa nini yi paadu njadak chi kaadi chak chi pa langba yi naa, ani zindin zhmaas yi ji chanru kuruwa, zindin zhmaas yi di. Di kasi la zindin dan zhmaa nini ji sozo yi mbi ki zon chabu. Ma tolu zhmaa di zindin te ji zhmaa yi paadu gogi naa taos ji go mati bi zon chabu. Tela nga zu tesong se naa mandu, yaa naa toba nabu ji, ani nyuksa baku zon chabu chanru kuruwa. Di nil kaayada chak yu jiwa yawa tela din, oo zhmaa di, ani ngi bo yin ji maa yi paadu, zindin ji zhmaa yi paadu gogi kuruwa. Di nil zhmaa dan zindin yi padal ane njewaate kaayda chakuk chiyo yi kibandak nengyoori o zindee ji chamaas taa ndatabana tsumbayin na taa na ye ten saya tegi jisil taa gajyo chiyo kaanjya gibaare yi saydili ane yoso naa maa raa laa chiyo sani o naa maa raa laa tesu kaayda chakuk chiyo yagari ndi kasila zindee hi paaji jinju te taa na ye ten jinju naa rindu naa ina kaayda chakuk chiyo yagaruwa tene laadun ji chay tabana tsumbayin na ane chay da laadun ji paru kaayda chakuk chiyo yawaate laa teni ओ छे ते शेडा दान डेडा लास ब हिंज छे माय बंद लादे जे छे बा तेंग दो वाला ते कासला तानर तोने के तें हि बंद के काय द चाकु जे जसा तानर तोने के तें हि बा ने के जिंजु ना यं बा यं ना मारा लाग जिस काय द चाकु जे जे करेस ओ तीन ना इंदल काय द चाकु जे जे बा अने ना मारा ला चुकी बि जिंजु माग जिस काय द चाकु जे जु बा बेजे द कान जे गास ना छंदम से या जी ता शिंदों से या तें जे के मिनी यो ना अने छिनो ते छगन रंग छिनो जी यो ओ हिंदू योजा दे चुजन जाइए बा तेंजे ची तें गोगन दो ना तेंजे ची पल ला ता न कोनी इंजा तें की बाय जा जड़ाक ठेजा गोरे ता जड़ाक ठेंगा कोजी चोवे गुनो कांजर रसे ना आंगार दन जामे इन जम्म से अंदे की जिंजू ता आंगार दन जामे इन जाइने जिंजू मारे माय ना नमार ला चोस ने काया चाहे चोदे जाने अने चंजम चो हिंदू अने नम चो निंदा ताब nyenda ta nang ji paru la kae ta cha ku chi nyenda te kana ji nyenda sa na na no ge nyenda o ya nyenda te ni sa ya na ten sa ni zo ra bu te na mi pa te ne jin ju rai ji sa kae ta cha ku chen ju bi ge be je la be ra na ser ju pa ba sa ten ba nga dar ju lo za wa ta ta ser ju pa ba hi bi ga sa la pa ba da ser ni ji paru la nja ji ten ge na pa ba ti ji ka ni ju bi ge pa ba sa na ser ju bi ge pa ba ten ji la pa ba ta ser ni ji paru la nja ta ki ka ja ra sa na Kaya da chaku chori chori, jinzi chori chori, kasa andubu seri ki seri ki bandu ki jinju ra yin pa yin sa nama rala chori chori, kaya chaku chori chori chori chori, ane seri ju pamba se yun di na, o ju seri tribi ku pamba chori chori. Tene nama rala chori chori, jinju lai jizi kaya da chaku chori chori peje la, bal ju tetung, kinsal ju dreme tab, bal ju tetung jibi kasa la, o tetung de ju, bal ji ane triba chori chori, bal ki zibi ki tetung nabu chori chori, o di yun di ku, kari sa guru ku, jidan dribi kan chori chori chori chori chori Tā dī kāsā lā, tē tūn dā pāñi jī pārgūn dhyā tē tēng kūgū yā na, āni dhredāk tē yā gu wura, dhredāk tē kāng yā rā sā na, pāla kī pāla sā yā ndi kī jīnjū lā yā ndi lā, nāma rā lā jī sā nā, āni kāyā tā chā kū chū tā chā gu rā, āni pāla jī tē tūng sā nā. Tā nā, kūnsul chū dhrimi yā tā, wā yā, dhrimi tū kī chū shī nā pū tā kāndā jī wā bā rā yā sā nā, āni mūmb Jangan dapat itu sampai siapa, nanti dia kecil dia gugur ori. Orang dia kecil kanjir rasa, nanti kesel saya nanti jinju lain dia. Ani, nama rala jus ini kaya tak cakup jadi jar. Ani kesel je dreamers. Tan desa tu ceri saya dia. Ani, nama rala jus ya kan? Ani, dia kan? Ata cec. Ati, ani jinju kata kagoh jis lah. Ani jogi pa. Ata tej kos. Ani tien sana, taba sa jus. Kanga kosun ya lah. Taba sa jus ya nanti ke? Cai cai ni tan dia kecil kan lah. Chikning ba kaya da cha kuk chu siyan di gita adayi shu sada tenka yore. Kaya da cha kuk chu yi hiba te jin rang jasa kati ni min tiki jinju kanda ki jisar jarisa na jinju ta dan pa da sa tisang ki jisla kaya da cha kuk chu di cha giris. Tintila ndreda ji kasi la ta pa jinju ta pa sa tisang di redi gina ane ndreda ki kaya da cha kuk chu di cha yotong da kanda yi sa di li pe na tai jisla kaya da cha kuk chu yi hiba pe na pe chu yi ge tab o te chu kang rar tab. Tā nirā kata kāngjara sa nā jīnchū tā yīndi rā pāna rā pōtiki pēki jīnchū tā yīndi rā tāpā sā chū sa nī o tā kī jīsar kāyatā chā kūk chū yā kūk rā tēne tē chū kāngra sa yīndi rā kāngra tē o kāngā kī liyopā rā yīsa nā yā tē liyopā o tē shō chū kāngra yīmpā tē yīndi rā o kāngra kī nī sa kā yīl yīl rā pūtā tēngi ndu wā tēne sā tā tā nā rā tōtiki tē kī jīsar tē tā kāngra yīnchū pār kūn rā pūtā tēngi wā yīnsa nirā kata chā nirā kata kāngjara sa nā kāyatā chā kūk chū yā kūk rā yīsa jīnsēn kā rā yīsa nā tāpā sā chū sa nī ओ तागे जिसर काय दा जागु चो दजो बा साच्यो बाग जिसर काय दा जागु चो जवा दे गांदे येसना बेना देनजप चो खंगबास ओ खपच जेमोदा देनजप चो खंगबा हिबिकास खंगबा दे जे दपो दे देनजे यंबादा देनजे दा खमानि जे परगुन चेरेसन जवा दे दपो दा आयलसना मदो दपो दा जिजु जवा यंबादे तेंगो गयोना जेराक चे दिजे गुगुरे तान देग कास न जेराक चे गांग जेरेसन देनजप से दिले ओ जप से आन दिजे जिंजु दे पायन बायनसा आ अनि दाबा साच्यो सेन bagi jisil kaayda chaa kuchyo shene, ane tenrib chik khaang baas. Taan gara kito tenrib shene, aang gara dhanda khichin drup kichin shene, tenri dhengen yorin khaji kito tenrib shene, gara dhanda chaa khichin drup kichin shene. Taan mien tila chatong te, aang ta, ane nginju aate jar majan nyinga,